এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত, ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত 4ৰ্থ স্থানলৈ উন্নীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ

0: আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানলৈ উন্নীত। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলা কেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমযোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ দুবাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

0: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠীয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধান সিঁচাৰ ব্যৱস্থা কৰিও খেতিয়কসকলক সকাহ দিয়াৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
1: কেনেকৈ খেতিয়কসকলক সহায় কৰিব পাৰোঁ? যথেষ্ট খেতিয়কৰ ধান পানীত নষ্ট হৈছে। আমি কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু দুটা প্ৰক্ৰিয়া আছে। এটা কঠীয়া ৰুই খেতি ধান খেতি কৰে, এটা ডিৰেক্টলি ধান ছটিয়াই কৰে। দুয়োটা কৰিবলৈকে চেষ্টা কৰি আছোঁ। তাৰপাছতো কিছু অঞ্চল থাকি যাব কাৰণ পানী এতিয়াও তাত আছেই। তাত আমি নতুনকৈ কি কৰিব পাৰোঁ? আমি মাহ খেতিৰ কাৰণে যদি বীজ দিব পাৰোঁ, আমি ফল মূল খেতিৰ কাৰণে যদি পুলি দিব পাৰোঁ, তাৰ কাৰণে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ, সোনকালে আমাক লিষ্ট বনাই দিব লাগে কাক কি লাগিব। যিসকল খেতিয়কৰ খেতি নষ্ট হৈছে কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিবলৈকে আজি সিদ্ধান্ত ললোঁ। প্ৰায় 50,000 ফেমিলিটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত হ'ব। আমি অকল শিৱসাগৰত নহয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট য'ত য'ত পানী হৈছে সকলো অঞ্চলতে এইখিনি কাম কৰিবলৈকে সাজু হৈছোঁ।
0: মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগে খেতিয়কসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে যিমান দূৰ সম্ভৱ সকলোখিনি কৰিব। তেওঁ 15 দিনৰ মূৰে মূৰে শিৱসাগৰ জিলালৈ আহিব বুলিও সংবাদমেলত অৱগত কৰে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই সন্দৰ্ভত অসমৰ লোকপিয়ল 2027ৰ দায়িত্বত থকা সঞ্চালক বিশ্বজিৎ পেগুৱে এখন সংবাদমেলত এইদৰে কয়।
2: Census 2027 will be conducted in two phases. Etu hoise pratham porjay hoise house listing and housing census. Tat ami housing conditions aru ghorot ki ki ha subidha ase ba he ghor khonot ki ki teiloke sampatti ase hekhini ami 17 augustor pra arambho kori 15 september 2026 bitorot ami house listing operations tu ami complete koribo lagi aru ei self enumeration hobo aru 15 dinor karone hobo 2 augustor pra arambho kori 16 august 2026 bitorot ami etu census.gov.in portalor jogedi নাগৰিকসকলে এইটো নিজৰ স্বগণনাখিনি কৰিব পাৰিব। একচুৱেল যিটো আমি চেঞ্চাছ, যিটো আমি জনগণনা বুলি যিটো আমি কওঁ, সেই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ 2027।
0: ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজি জিলাতো আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল 2027 সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। লখিমপুৰ জিলাতো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লৰ গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা হ'বলগীয়া ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। একেদৰে শিলচৰ, পশ্চিম কাৰ্বি আংলং জিলাতো এই লোকপিয়লৰ আজিৰ পৰা আৰম্ভ হৈছে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইড সোঁৱৰণী বঁটা 4গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। নেহৰু অধ্যাপক কিনফাম সিং নং কিনৰি, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগু।

0: হৈ প্ৰখ্যাত ভাষা তত্ত্বিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক প্ৰয়াত তাবুৰাম তাইদৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ তাবুৰাম তাইদ স্মৃতি ন্যাসৰ উদ্যোগত কালি তেওঁৰ 84 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অধ্যাপক তাইদৰ জন্মদিনত প্ৰতিবছৰে 4টা শিতানত সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। জনজাতীয় সমাজক পটভূমি হিচাপে লৈ যিকোনো ভাষাত ৰচিত সাহিত্যৰ বাবে তাবুৰাম তাইদ সাহিত্য বঁটা প্ৰদান কৰা হয়। লাভলীনা বৰগোহাঁয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ ষষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ ৰচনা কৰে। লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণ টি এমা চুইৰ হাতত 4-1 ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰী কম, পি ভি সিন্ধু, ছাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষি মালিক এই কৃতিত্বৰ অধিকাৰী আছিল। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত বানপীড়িত পৰিয়াললৈ চৰকাৰৰ 15,000 কোটি টকাৰ সাহায্য, কমনৱেলথ গেমছত লাভলীনাৰ ৰূপৰ পদক লাভ, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন মুকলি আদি ভিন ভিন বাতৰিয়ে গুৰুত্ব লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে উজনিৰ 33,000 কৃষিভূমি বিধ্বস্ত শিৰোনামেৰে শেহতীয়া বান সংক্ৰান্তীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত আগস্থান দিছে। দৈনিক অসম কাকতে 10 বছৰত বানত 37,000 কোটিৰ ক্ষতি শিৰোনামেৰে উপৰ্যুপৰি বান আৰু প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ আন্তঃগাঁথনি বিধ্বস্ত হোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ বানপ্ৰৱণ ৰূপহীমুখ, দিচাংমুখ আৰু দিখৌমুখৰ দৰে অঞ্চলসমূহ এইবেলি বানৰ কবলত পৰা নাই আৰু সচৰাচৰ বান নোহোৱা জিলাখনৰ পূব অংশ আকস্মিক বানত বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ এই বিপৰীত দৃশ্যৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰেডিশ্যনেল ফ্লাড জোনছ ষ্টে ড্ৰাই এজ ইষ্টাৰ্ণ শিৱসাগৰ ৰিলছ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে লাডাখ অৰুণাচল সীমান্তত 12খন J-20 বিমান মোতায়েন চীনৰ শিৰোনামেৰে উপগ্ৰহৰ চিত্ৰই উদ্বেগ বৃদ্ধি কৰাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম 37 লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। দৈনিক জনমভূমি কাকতে কটন বিশ্ববিদ্যালয়ৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 4জন বিশিষ্ট ব্যক্তিক তাবুৰাম তাইদ সোঁৱৰণি বঁটা প্ৰদানৰ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য পুনৰ হ্ৰাস পোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। কাকতে আজিৰে পৰা লোকপিয়ল 2027ৰ অধীনত অসমত স্বগণনা আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 1,739লৈ বৃদ্ধি আৰু 50জনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত 4থ স্থানলৈ উন্নীত।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। এই বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানত অধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউকে ধৰি জিলাকেইখনত অভাৱনীয় বান পৰিস্থিতিৰ সন্মুখীন জনসাধাৰণৰ সহায়ৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ, দল, সংগঠন, স্বেচ্ছাসেৱী সংস্থাৰ লগতে দেশ বিদেশৰ বিভিন্ন লোক আৰু সংস্থাই সহযোগিতা আগবঢ়াইছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান মুকলি কৰে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইট সোঁৱৰণী বঁটা নেহুৰ অধ্যাপক কিনফাং সিং নংকিংৰিহ, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ প্ৰদান কৰা হয়। ভাৰতৰ তানভী শৰ্মাই টাইপে অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছৰ আজি অন্তিম দিনা ভাৰতীয় খেলুৱৈসকলে জুডো আৰু ট্ৰেক চাইক্লিং শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতি।

0: পৰ্যালোচনা বৈঠক 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,838 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শন কালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি দুটা তিনিটা ছিষ্টেমত আপোনালোকে দেখিছেই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন অন্তৱৰ্তীকালীন 15,000 টকা দিয়ে ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰ পাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে সেই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব।
0: উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ লক্ষ্যৰে দৰং জিলাৰ সৰাবাৰী কৃষি চক্ৰৰ প্ৰায় 20 বিঘা ভূমিত অধিক উৎপাদনক্ষম শালি ধানৰ কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মীন পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ বাবে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত যাতে কোনো বাধা নপৰে সেই কথা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়। উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত চৰকাৰৰ লগতে দেশ বিদেশৰ বহু লোক আৰু স্বেচ্ছাসেৱী সংস্থাই সহযোগিতা আগবঢ়াইছে। এই সন্দৰ্ভত এয়া আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন।
2: অসম আৰু অসমবাসীৰ বাবে বানৰ অভিজ্ঞতা নতুন নহয়। প্ৰতিবছৰে বানে আমাৰ ৰাজ্যখনত অজস্ৰ সম্ভাৱনাক মষিমূৰ কৰে। এই অপ্ৰতিৰোধ্য প্ৰাকৃতিক দুৰ্যোগে কৃষকৰ শস্যৰ পথাৰ, সপোনৰ ঘৰখন উটুৱাই লৈ যায়। সেই বিভীষিকাময় অভিজ্ঞতাক পাহৰি ৰাইজে জীয়াই থকাৰ বাবে দুগুণ হাঁহেৰে যুঁজ দিয়ে। কিন্তু যোৱা 19 জুলাইৰ পৰা উজনি অসমৰ 4খন জিলাত হোৱা অভাৱনীয় বান পৰিস্থিতিয়ে দেখুওৱা দুৰ্যোগৰ ছবিখন পূৰ্বতকৈ ভিন্ন আৰু ভয়াৱহ। অভাৱনীয় আৰু অভূতপূৰ্ব এই দুৰ্যোগৰ বাবে এই অঞ্চলৰ ৰাইজ সাজু নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জিলাকেইখনৰ লক্ষ লক্ষ লোকে জীয়াই থকাৰ সম্বল হেৰুৱাবলগীয়া হয়। এই পৰিস্থিতিত আৰ্ত লোকসকলৰ ওচৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে সকলো বিভেদ নেওচি সহায়ৰ বাবে থিয় হয়। চৰকাৰৰ সমান্তৰালভাৱে মানুহৰ ওচৰত মানুহ থিয় হৈ তেওঁলোকক সকাহ দিয়ে।

0: ব্যৱসায়ৰ বাবে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। গ্লোবেল শিখ, হেমকুণ্ড ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাই বান বিধ্বস্ত জিলাকেইখনৰ জনসাধাৰণৰ ওচৰত থিয় দিয়ে। বলিউডৰ অভিনেতা ৰণদীপ হুদায়ো আগবাঢ়ি আহিছে এই সংগঠনৰ সৈতে। এই লোকসকলক স্থানীয় বহু লোকে সহায় আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে হাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। এই সন্দৰ্ভত পঞ্জাৱৰ এটা সংস্থাৰ এগৰাকী সদস্যৰ অভিজ্ঞতা
1: এনেধৰণৰ। सेवा कर रहे हैं तो हम इन्हीं के साथ बैठे, इन्होंने हमें पूरा लोकल घुमाया, हमें बताया इस घर में राशन की जरूरत है, क्योंकि इनको घूमते हुए इतना टाइम हो गया तो सारा नॉलेज है आसपास का। तो बहुत ही बढ़िया सर्विस लगी और बहुत ही बढ़िया काम कर रहे हैं। बस मैं ये चाहूंगा कि आगे भी हर जगह आगे बढ़कर ये ऐसे ही काम करते रहे। बहुत अच्छा लगा आपके साथ ना। थैंक यू।
0: চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰাৰে বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰিছে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাইজৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰে। 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলখ আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। এয়া মাত্ৰ কেইটামান উদাহৰণ। অগণন লোকে এই দুৰ্যোগৰ সময়ত প্ৰমাণ কৰিছে যে মানৱতাতকৈ শক্তিশালী একো নাই। মানুহৰ বাবে মানুহৰ এই কল্যাণমূলক কাম আৰু চিন্তাই নেতিবাচক পৰিস্থিতিটো গভীৰ আশাৰ সঞ্চাৰ কৰিছে।
2: সেয়া আছিল আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে।
3: আপোনালোক নিশ্চয় অৱগত, অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হয়। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা আইডি অৰ্থাৎ সেলফ এনুমাৰেশ্যন আইডি সংগ্ৰহ কৰিব আৰু গৃহৰ অৱস্থান তথা প্ৰয়োজনীয় তথ্যসমূহ নিশ্চিত কৰিব। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহ পিয়ল সম্পূৰ্ণ কৰিব।
2: বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হয়। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু ছালে মহম্মদ জাহাংগীৰে

দেশ বিদেশৰ জনসাধাৰণৰ লগতে অসম তথা বলিউডৰ অভিনয় শিল্পী, সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি, আগশাৰীৰ উদ্যোগপতিৰ লগতে অজস্ৰ স্বেচ্ছাসেৱী সংস্থায়ো আগবাঢ়ি আহিছে।

এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027ৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। শ্ৰীভূমি জিলাৰ আয়ুক্তই আজি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশ লয়। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। নিৰ্বাচিত প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ৰাজ্যৰ আত্মবিশ্বাস, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যোগ্যতা অৰ্জন কৰা নতুন যুৱচামৰ প্ৰতিনিধি আখ্যা দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ যুৱচামক সবল কৰি তোলাৰ লগতে প্ৰতিভাসম্পন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰ হিচাপে ৰাজ্যখনক পৰিগণিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। সদৌসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে 3 বছৰৰ আগৰ পৰাই এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে আহ্বান জনাই আহিছিল। সমিতিয়ে সদৌসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনক তৎকালীনভাৱে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে আদৰণি জনাইছে। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত বছৰৰ ৰাষ্ট্ৰীয় সেউজ বিশ্ববিদ্যালয়ৰ তালিকাত 50 সংখ্যক স্থান লাভ কৰাৰ জৰিয়তে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰতিফলিত হৈছে। এই সাফল্যই স্থায়িত্ব, জলবায়ু অনুকূল কাৰ্যপন্থা তথা পৰিৱেশৰ প্ৰতি দায়িত্বশীল প্ৰাংগণ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতি দৃষ্টিগোচৰ হোৱাৰ সমান্তৰালকৈ সেউজ উচ্চ শিক্ষাখণ্ডত উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰগতিও দাঙি ধৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিশ্ববিদ্যালয়খনৰ এই সাফল্য সন্দৰ্ভত সন্তুষ্টি ব্যক্ত কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আজি ঢেকিয়াজুলি জিলা উদ্যোগ কেন্দ্ৰ DIC আয়োজন কৰা এটা অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাত সৰবৰাহ কৰা বাহন প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰাজ্যৰ চাহ উদ্যোগৰ মেৰুদণ্ড আখ্যা দি তেওঁ কয় যে তেওঁলোকক সবল কৰি তোলাৰ জৰিয়তে ৰাজ্যখনো সবল হ'ব। দৰং জিলাৰ দুনীৰ হৰিপুৰ সত্ৰ নিবাসী আকাশবাণীৰ শ্ৰোতা কমলেশ্বৰী গোস্বামীৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027ৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন। আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।